0: sonunda da ilgili. Sadece de onu dedin soracağını gene.
1: ਨਹੀਂ ਉਹ ਬਾਅਦ ਚ ਓਵਰਲੈਪ ਕਰ ਦੇਣਗੇ ਨਾ।